শিল্পী প্ৰতিমা হাজংলা গাওয়া চৰ্চিত আধুনিক গান্ধা শুনিলে ইলা আপনাক লাগে শুনাব নিলে শিল্পী মলিন্দ্ৰ হাজংলা কণ্ঠনি এগৰা আধুনিক গান গানলা কোঠাৰ সুৰ শিল্পীলে নিজেলে।